সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 17 দিন, 1948 শকাব্দৰ শাওন মাহৰ 12 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 3 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অনামিকা বৰদলৈ বৰুৱা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, পপি চন্দ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজিৎ শৰ্মা, FM ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত আছোঁ মই বিনীতা ডেকা। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে জোনালী ওজা বসুমতাৰীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱ বিৰচিত বৰগীত, পদসিং কোঁৱৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, জলিমণি তালুকদাৰৰ কণ্ঠৰ লোকগীত, পূৰ্ণকান্ত বৰগোহাঁই আৰু সংগীসকলে গোৱা দেহবিচাৰৰ গীত আৰু প্ৰজ্ঞান বৰুৱাৰ কণ্ঠৰ ভজনেৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 6 বজাত হিন্দী আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা।

0: ঈর মহাবাহু মুকুটা মালা।
1: পণ্ডিত শ্যামাপ্রসাদ মুখার্জীয়ে কৈছিল, সাধাৰণতে কোৱা হয় যে ভাৰত ৰাষ্ট্ৰৰ পুনৰগঠনত ভাৰতৰ বিশ্ববিদ্যালয়ে এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে। সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন মংগলৰ বাবে মানসিক বিকাশ আৰু আধ্যাত্মিক ভাৱৰ সংমিশ্ৰণৰ এক নতুন উপায় বিচাৰি উলিয়াব লাগিব। এই প্ৰয়াস হ'ব লাগিব সকলো ভাষা, ধৰ্ম, লিংগ আৰু শাৰীৰিক সক্ষমতাৰ ঊৰ্ধৰ। এই শিক্ষা কেৱল জীৱিকা অৰ্জনৰ বাবে নহয় অথবা নিয়োগৰ সুবিধাৰ বাবে নহয়, এই শিক্ষা হ'ব লাগিব তেওঁলোকক সম্পূৰ্ণ শিক্ষিত আৰু উপযুক্ত কৰা শিক্ষা, যাতে তেওঁলোকে মাতৃভূমিৰ বাবে নিজকে নিয়োজিত কৰাৰ লগতে দেশখনৰ সৰ্বতোপ্ৰকাৰে মংগল সাধন কৰি এক সুস্থ মানৱ সভ্যতা গঢ়ি তুলিব পাৰে। সাধাৰণতে কোৱা হয় যে বহু দেৱ দেৱীক পূজা কৰা হিন্দুসকল আধ্যাত্মিক ভাৱধাৰাৰ সূক্ষ্ম বিশ্লেষণত এক ঈশ্বৰত বিশ্বাসী মুছলমানসকলতকৈ অলপ হ'লেও পিছ পৰি আছে। কিন্তু এই কথা কেনেকৈ কওঁ যে ভাৰতে ইছলাম ধৰ্মক অৱমাননা কৰিছে? এই ভাৰতত আমাৰ ধৰ্মৰ পথ প্ৰদৰ্শক হিচাপে নানক, চৈতন্য, তুকাৰাম আদিয়ে ভাতৃত্ববোধৰ লগতে জাতি ধৰ্মৰ বিচাৰ নকৰি সমগ্ৰ সমাজকে আধ্যাত্মিকতাৰ জ্ঞান বিতৰণ কৰিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে হিন্দু সংস্কৃতিৰ কথা উপচি আছে। সেইবোৰত চকু ফুৰালে আমি দেখা পাওঁ যে মুছলমানসকলে ভাৰতীয় আবেদনৰ কথা অস্বীকাৰ কৰা নাই। মহম্মদ জয়াচীৰ লেখনিত দেখা যায় যে একোটা বিষয়ৰ উপস্থাপনৰ বাবে তেওঁ কেনেদৰে হিন্দু দৰ্শনৰ আশ্ৰয় লৈছিল। কবীৰ অথবা শ্বেইখ ফৰিদৰ সৰল ভক্তিমূলক কাব্যত দেখা পাওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে জাতি ধৰ্মৰ বাধা মানিবলৈ অস্বীকাৰ কৰিছিল। শ্বেইখ ফৰিদে কৈছিল, সমৰ্থনযোগ্য নোহোৱা এটা শব্দও উচ্চাৰণ নকৰিবা, কাৰণ প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ আছে, কোনো এখন অন্তৰতে আঘাত নিদিবা, প্ৰতিখন হৃদয়ে একো একোটা ৰত্ন। কবিৰে কৈছিল, হিন্দু বা মুছলমানৰ ঈশ্বৰ একেজনে। এইখন ভাৰতে বিচাৰি পাইছিল এজন আকবৰক, যিয়ে ৰাজনৈতিক বিশৃংখলা আৰু সামাজিক অস্থিৰতাৰ উপশম ঘটোৱাৰ এটা পথ বিচাৰি পাইছিল। শ্বাহজাহানে মাৰ্বলৰ সপোনৰ এটা সপোন দেখিছিল আৰু এয়া সম্ভৱ হৈছিল ভাৰততে। আমাৰ বহু লোক পাশ্চাত্যৰ জ্ঞানৰ জুৰিত অৱগাহন কৰিছে, এই পশ্চিমীয়া চিন্তাৰ শ্ৰেষ্ঠখিনি নিজৰ আৰু জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসহজ বোধ কৰিবলৈ একো নাই। কেৱল এটা কথাতে সতৰ্ক হ'ব লাগে, যাতে ই নিজৰ সভ্যতাৰ মূল উপাদানক আঘাত কৰিব নোৱাৰে।
0: আজিৰ মুকুতামালা শ্যামাপ্রসাদ মুখার্জির রচনার পৰা লোৱা হল।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্র ছাত্রীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনোৱা হওক অশ্বিনী ভিড়ে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল, ৰাগ আহিৰ ভৈৰৱ।

নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মানসিক স্বাস্থ্য আৰু সজাগতা এই বিষয়ে ডাক্তৰ নিমি বৰগোহাঁইৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। নিশা 9:30 অৰুণ শৰ্মাৰ ৰচিত নাট কুকুৰ নেচিয়া মানুহ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বর্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা এই বিষয়ে এতিয়া আলোচনা। আলোচনাটিত ভাগ ল'ব ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পাঠ জীৱৰ মৌলিক এককৰ প্ৰথম খণ্ড। পাঠ আগবঢ়াব অপৰাজিতা বৰকটকীয়ে। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰৰ হাতীমুৰীয়া গাঁৱত থলিতে পানীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা। আগবঢ়াব কস্তুৰীমা দাস আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৃদুলা দাসৰ কণ্ঠৰ আধুনিক গীত। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানৰ শিল্পী হান্তা উজিৰ, প্ৰতুল গোস্বামী, ৰিজুৱানা চুলতানা আহমেদ, বিনোদ শৰ্মা ভৰদ্বাজ আৰু জ্যোতিকা চৌধুৰী। 9:15 জিলাৰ ৰেহৰূপ, পুৱা 9:20 আৰু নিশা 9:00 চিত্ৰগীত।

পুৱা 10 বজাত হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 বজাত পৰাগমালা লাইভ, 12:15 বজাত গীত আৰু গজল, 12:30 বজাত সুৰৰ কৰণি। দিনৰ 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিবেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ সৰংগ, 1:50 বজাত লতিকা ভৰালীৰ কণ্ঠৰ লোকগীত, 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 বজাত আধুনিক গীত, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 6:40 বজাত ক্ৰীড়া বাৰ্তা, 7:05

Nitot Brindogan. সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰত চুকৰা ফাংচু আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠান পৰিচিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

আকাশবাণী তথা দূৰদৰ্শন কেন্দ্ৰসমূহৰ চৌহদত ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক সংগঠকসমূহক বিজ্ঞাপনৰ সুযোগ দিবৰ বাবে প্ৰচাৰ ভাৰতীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহৰ চৌহদতো ইউনিপল আউটডোৰ এডভাৰটাইজিং ষ্ট্ৰাকচাৰ ব্যৱস্থাৰ জৰিয়তে বিজ্ঞাপন দিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক অনুমতি দিয়া হ'ব। ইচ্ছুক ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধিক বিতং তথ্যৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰব্বীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।

আধুনিক প্ৰযুক্তিলৈ সাধাৰণ ৰাসায়নিক মৌলৰ অৱদান। তৃতীয় ভাগ, আমি আলোচনা কৰি থকা সাধাৰণ ৰাসায়নিক মৌলৰ আধুনিক প্ৰযুক্তিত নৱনৱ উপযোগিতাৰ প্ৰয়োগ হোৱা এবিধ মৌল হ'ল বেৰিলিয়াম। বেৰিল খনিজৰ পৰা বেৰিলিয়াম শব্দটো আহিছে। এই খনিজ পদাৰ্থৰ মাজত শ শ কেজি ওজনৰ স্ফটিক পোৱা যায়। বেৰিলিয়ামৰ বহু ধৰ্মত এলুমিনিয়ামৰ সৈতে সাদৃশ্য আছে। ফেডৰিক ভোলাৰ আৰু এ ৱাছিয়ে 1828 চনত আৱিষ্কাৰ কৰা এই ধাতুটো প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে প্ৰখ্যাত হৈ পৰে। তেতিয়া ইয়াৰ ভৌতিক ধৰ্মবোৰ আমোদজনক বুলি গম পোৱা যায়। ই যদিওবা বৰ লঘু ধাতু, তথাপি ই অতি শক্তিশালী, প্ৰকৃততে তীখাতকৈও শক্তিশালী। ইয়াৰ গলনাংক এলুমিনিয়ামতকৈ বেছি। এই দুটা গুণৰ বাবেই উৰাজাহাজৰ গাটো সাজিবলৈ ই আদৰ্শ ধাতু হৈ পৰে।

বৰ লঘু ধাতু, তথাপি ই অতি শক্তিশালী, প্ৰকৃততে তীখাতকৈও শক্তিশালী। ইয়াৰ গলনাংক এলুমিনিয়ামতকৈ বেছি। এই দুটা গুণৰ বাবেই উৰাজাহাজৰ গাটো সাজিবলৈ ই আদৰ্শ ধাতু হৈ পৰে। ইয়াৰ অতি সুন্দৰ তাপ পৰিবাহিতা আৰু উচ্চ তাপ ক্ষমতা আছে, সেইবাবে বিমান চালকৰ প্ৰকোষ্ঠ আৰু মহাকাশযানৰ সন্মুখৰ শংকুটো তৈয়াৰ কৰাৰ বাবে এই ধাতু ব্যৱহাৰ কৰা হয়। দহনৰ সময়ত প্ৰচুৰ পৰিমাণে তাপ এৰি দিব পৰাটো বেৰিলিয়ামৰ আন এটা অতি আমোদজনক ধৰ্ম, সেইবাবে ৰকেট প্ৰজ্বালক হিচাপে ইয়াৰ এক উজ্জ্বল ভৱিষ্যত আছে। বিশেষকৈ সুদূৰৰ গ্ৰহসমূহলৈ আয়োজন কৰিব খোজা আমাৰ মহাকাশ অভিযানৰ সময়ত ইয়াৰ ব্যৱহাৰৰ সম্ভাৱনা যথেষ্ট বেছি। সকলো ধাতুৰে ব্যৱহাৰৰ ফলত কিছু পৰিমাণে ক্ষয়ক্ষতি হয়, ঠিক আমাৰ দেহৰ পেশীসমূহৰ দৰে ক্লান্ত হৈ পৰে। ক্লান্ত ধাতুবোৰৰ গাত ফাট মেলে আৰু সিহঁতৰ কাৰ্যদক্ষতা হ্ৰাস পায়। গতিকে যিবিলাক ধাতুৰ ক্লান্তি প্ৰকাশ কৰাৰ প্ৰৱণতা আছে, তেনে ধাতু চাপৰ অধীনত সুবিধাজনকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি। সেইবাবে প্ৰযুক্তিবিদসকল সদায় এনে ধাতুৰ সন্ধানত থাকে যি ক্লান্তি প্ৰকাশ নকৰে আৰু ওজনত লঘু হয়। বেৰিলিয়ামে তেওঁলোকৰ এই আশা পূৰ্ণ কৰিছে। যেতিয়াই তীখাৰ সৈতে বেৰিলিয়াম যোগ দিয়া হয়, বেৰিলিয়ামে তীখাৰ ধাতৱ ক্লান্তি শূন্যলৈ অৱনমিত কৰিব পাৰে। বেৰিলিয়াম সংযুক্ত তীখাৰে নিৰ্মিত স্প্ৰিঙে 1 কোটি আঘাত সামান্য অসফলতা নেদেখুৱাকৈ সহ্য কৰিব পাৰে। এনে স্প্ৰিং বিমানৰ পৰা দ্ৰুত গতিত গোলা নিক্ষেপ কৰিব পৰা মেচিন গানত ব্যৱহাৰ কৰা হয়। যিকোনো ধাতুৰ তুলনাত বেৰিলিয়ামে অতি সহজে ইয়াৰ মাজেদি ৰঞ্জন ৰশ্মি পাৰ হৈ যাবলৈ দিয়ে। সেইবাবে ৰঞ্জন ৰশ্মিৰ নলীৰ খিৰিকীবোৰ বেৰিলিয়ামৰ দ্বাৰা নিৰ্মিত হয়। নাইট্ৰজেন, বৰণহীন আৰু গোন্ধহীন এই গেছটোৱে বায়ুমণ্ডলত শতকৰা প্ৰায় 78% অধিকাৰ কৰি আছে। ইয়াক প্ৰথমে বায়ু তৰলীকৰণ কৰি আংশিক পাতন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়। ইয়াৰ উতলাংক অক্সিজেনতকৈ কম বাবে ই আগেয়ে বাষ্পীভূত হৈ যায়। ঔদ্যোগিকভাৱে ৰাসায়নিক উৰ্বৰক তৈয়াৰ কৰিবলৈ নাইট্ৰজেন বহুলভাৱে ব্যৱহৃত হয়। সাৰ কাৰখানাবোৰত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ পৰা সংশ্লেষিত কৰা এমনিয়াৰ বহুল প্ৰয়োগ ঘটিছে। নাইট্ৰজেন হিমকাৰক হিচাপে বিস্তৃতভাৱে প্ৰয়োগ হৈছে। তুহিন শৈল চিকিৎসা, য'ত টেমুনা ধ্বংস কৰিবলৈ বা ৰেটিনা মেৰামতি কৰিবলৈও প্ৰচণ্ড শীতলতাৰ প্ৰয়োজন হয়, তেনেধৰণৰ হিম শীতল প্ৰয়োগক্ষেত্ৰত তৰল নাইট্ৰজেন ব্যৱহাৰ কৰা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300।

0: 100 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত নতুন ভাৰত ন ৰূপত

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি ল'বলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি উৰিষ্যালৈ যাব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক আজি আৰম্ভ হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আৰু কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত

0: ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান কালি আৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 28,000টা স্থানৰ পৰা 1 কোটিতকৈও অধিক যুৱক যুৱতীয়ে এই কাৰ্যসূচীত ভাগ লয়। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই যুৱক যুৱতীসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ জনসংখ্যাক ভাৰতৰ অমৃত প্ৰজন্ম বুলি উল্লেখ কৰি কয় যে তেওঁলোকৰ শক্তি, কল্পনা আৰু দক্ষতাই 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ দিশে দেশক আগুৱাই লৈ যাব।
1: विकसित भारत संकल्प अभियान के लिए नशा मुक्त युवा इस मूवमेंट का नाम ही इसके संकल्प को स्पष्ट करता है, क्योंकि आज जब देश ने विकसित भारत का लक्ष्य तय किया है तो इसके लिए आवश्यक है देश का युवा तन से स्वस्थ हो, मन से स्वस्थ हो, आत्मविश्वास से भरपूर हो और ड्रग्स जैसी घातक आदत से हमेशा हमेशा दूर हो। यही इस अभियान का उद्देश्य है।
0: যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি লোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নিচা মুক্তিৰ বাবে কালিৰে পৰা 100 সপ্তাহজোৰা ৰাষ্ট্ৰব্যাপী জন অংশগ্ৰহণ অভিযান আৰম্ভ হৈছে। জনসাধাৰণৰ অংশগ্ৰহণেৰে এখন নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে উদগনি যোগোৱাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত প্ৰতি দেওবাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে জনসাধাৰণক নিজৰ লক্ষ্যৰ পৰা বিচলিত কৰে আৰু সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিভীষিকাৰ পৰা সুৰক্ষিত ৰখাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক যুৱতীসকলে এই আসক্তিৰ ভয়াৱহতা অনুধাৱন কৰা উচিত। তেওঁ লগতে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে কৰ্মজীৱন নষ্ট কৰে, সাংসাৰিক জীৱন ব্যাহত কৰে আৰু ভৱিষ্যৎ ধ্বংস কৰে বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ওড়িশালৈ যাব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিয়ে গঞ্জাম জিলাৰ কটক, ভুৱনেশ্বৰ, ব্ৰহ্মপুৰ আৰু তপ্তপানীত এলানি শৈক্ষিক, সাংস্কৃতিক আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কটকৰ জগতগুৰু কৃপালু বিশ্ববিদ্যালয় উদ্বোধন কৰিব। কাইলৈ শ্ৰীমতী মুৰ্মুৱে অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে দক্ষিণ ওড়িশাৰ মা কান্ধনী দেৱীৰ মন্দিৰত পূজা অৰ্চনা আগবঢ়াব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ভুৱনেশ্বৰ আৰু কটকত আৰক্ষীৰ 40টা বাহিনী নিয়োগ কৰাৰ লগতে যান বাহন ব্যৱস্থা, নিৰীক্ষণ আৰু অন্যান্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক আজি আৰম্ভ হ'ব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই বৈঠকত সহযোগিতা আৰু স্থায়িত্ব, উদ্ভাৱন তথা স্থিতিস্থাপকতাৰ বাবে নিৰ্মাণ বিষয়বস্তুক সামৰি আলোচনা অনুষ্ঠিত হ'ব। ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ব্ৰিক্ছ যুটীয়া পাৰিসাংখ্যিক প্ৰণয়ন, পৰিসাংখ্যিক ব্যৱস্থাত উদ্ভাৱন আৰু উৎকৃষ্ট নীতি তথা বিনিময়ৰ জৰিয়তে পৰিসংখ্যাৰ বিভিন্ন শিতানত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠকৰ আয়োজন কৰা হৈছে। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে sec.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। কালি শিৱসাগৰত 3টা মৃতদেহ উদ্ধাৰ কৰা হয়। জিলাখনত এতিয়াও 2জন লোকৰ সন্ধান পোৱা হোৱা নাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত আই আই টিৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় যে শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আৰু বান প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ওড়িশাত মহানদীৰ বাঢ়নী পানীয়ে কেইবাখনো জিলা বুৰাই পেলোৱাৰ পাছত বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে সৰ্বাধিক ক্ষতিগ্ৰস্ত বালাছোৰ, ভদ্ৰাক আৰু জাজপুৰত পৰিস্থিতি জটিল হৈ আছে। এই জিলাসমূহত খোৱাপানীৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে বাসগৃহ আৰু বিস্তৰ কৃষিভূমি বানত বুৰ যোৱাৰ ফলত সমস্যাই দেখা দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 5 আগষ্ট পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 3 দিনলৈ বেছিভাগ জিলাতে য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে। বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ বিধানসভাৰ 3টা সমষ্টিৰ বাবে অনুষ্ঠিত উপ নিৰ্বাচনৰ আজি হ'বলগীয়া ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যোৱা 30 জুলাইত বিহাৰৰ বাংকীপুৰ, গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ডাক বেলটসমূহ প্ৰথমে গণনা কৰাৰ পাছত ইভিএমসমূহৰ ভোটগণনা কৰা হ'ব। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত এটা শান্তি সমদল উলিওৱাৰ সময়ত কালি আৰক্ষী থানাত হোৱা এটা আত্মঘাতী আক্ৰমণত 5 জন নিৰাপত্তাৰক্ষীকে ধৰি 14 জন লোকৰ মৃত্যু হয়। এই আক্ৰমণত 12 জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয়। শান্তি সমদলটো স্বাত জিলাৰ কাবাল চহৰৰ আৰক্ষী থানাৰ সমীপত উপস্থিত হোৱাৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। কোনো গোটে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। স্থানীয় জনজাতীয় পৰিষদ স্বাত অমন জিগ্ৰাই অঞ্চলটোত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ দাবীৰে প্লে কাৰ্ড আৰু শ্লোগান দি এই সমদলৰ আয়োজন কৰিছিল। 22 সংখ্যক কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান কালি নতুন দিল্লীত অনুষ্ঠিত হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতিযোগীসকলক পদকসমূহ প্ৰদান কৰি তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীত এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰাটো অতি গৌৰৱৰ বিষয়। 25খন কমনৱেলথ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ সফল আয়োজনে ভাৰতে বিশ্বমানৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰাটোকে সূচায় বুলি তেওঁ কয়। শ্ৰীমতী গুপ্তাই এই প্ৰতিযোগিতাক উৎকৃষ্ট ক্ৰীড়া প্ৰদৰ্শন, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সাংস্কৃতিক বিনিময়ৰ মহোৎসৱ বুলিও উল্লেখ কৰে। 11 দিন বিভিন্ন শিতানত তুমুল প্ৰতিদ্বন্দ্বিতাৰ পাছত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি পৰে। চাৰ্লছ তৃতীয়ক প্ৰতিনিধিত্ব কৰা প্ৰিন্স এডৱাৰ্ড ডিউক অৱ এডিনবাৰ্গে আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ অন্ত পৰা বুলি ঘোষণা কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ভাৰতক পতাকা আৰু বেতন অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। স্কটলেণ্ডৰ বিষয়াই কমনৱেলথ গেমছৰ পতাকা আৰু বেতন ভাৰতীয় প্ৰতিনিধি অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি উষা আৰু গুজৰাটৰ উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিৰ হাতত অৰ্পণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি ল'বলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3দিনীয়া ভ্ৰমণসূচীৰে আজি ওড়িশালৈ যাব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ 2দিনীয়া বৈঠক আজি আৰম্ভ হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 17 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 3 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ পঞ্চমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:52:26 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:05:16।

0: সাফল্য মানুহৰ জীৱনলৈ দুৰ্ঘটনাক্ৰমে নাহে। ইয়াৰ বাবে লাগে কঠোৰ শ্ৰম আৰু ত্যাগ। কিন্তু সফলতা লাভ কৰিবলৈ এইসমূহতকৈও দৰকাৰী বস্তুটো হৈছে কামটোৰ প্ৰতি থকা নিষ্ঠা আৰু প্ৰেম। কথাষাৰ কৈছিল পেলে। হৰ ঘৰ তিৰংগা এই অভিযান 9 আগষ্টৰ পৰা আৰম্ভ হ'ব। এইখিনি সময়ত নিজৰ ঘৰ, বিদ্যালয়, কাৰ্যালয় আদিত তিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। আহক আমি সকলোৱে নিজৰ ঘৰ, কৰ্মস্থলী আৰু প্ৰতিষ্ঠানত গৌৰৱেৰে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু দেশৰ ঐক্যক সন্মান জনাওঁ। ভাৰত চৰকাৰে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীৰ মনত দেশপ্ৰেম জগাই তুলিবলৈ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰা বিশেষ অভিযানেই হৈছে হৰ ঘৰ তিৰংগা। জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় গৌৰৱ আৰু দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰা, প্ৰতিঘৰ মানুহক নিজৰ ঘৰত তিৰংগা পতাকা উৰুৱাবলৈ উৎসাহিত কৰা হয়। অসমৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি আৰু প্ৰথমগৰাকী চাহ খেতিয়ক তথা ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ সংগ্ৰামী আছিল মণিৰাম দেৱান। চিপাহী বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছ শাসন উৎখাত কৰি আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰাৰ ষড়যন্ত্ৰ কৰিছিল মণিৰাম দেৱানে। 1857 চনত বিদ্ৰোহৰ সময়ত কলিকতাৰ পৰা গোপনে পত্ৰ প্ৰেৰণ কৰি পিয়লি বৰুৱা আৰু কণ্টপেশ্বৰ সিংহৰ সহায়ত বিদ্ৰোহৰ পৰিচালনা কৰিছিল। ব্ৰিটিছে এই বিদ্ৰোহৰ পৰিকল্পনা ফালিল কৰাৰ পাছত মণিৰাম দেৱানক কলিকতাত গ্ৰেপ্তাৰ কৰে। ইংৰাজৰ পৰা ৰাজ্য উদ্ধাৰ কৰিবলৈ কলিকতাৰ পৰা কণ্টপেশ্বৰ সিংহক ৰজা পতাৰ কাৰণে পত্ৰ প্ৰেৰণ কৰিছিল। চাহ খেতিৰ ব্যৱসায়ীৰ দেশৰ স্বাৰ্থত মণিৰাম দেৱানে বিদ্ৰোহৰ নেতৃত্ব লৈছিল। আনহাতে পিয়লি বৰুৱা আছিল স্বাধীনতা সংগ্ৰামৰ এগৰাকী নিষ্ঠাবান আৰু সাহসী যুঁজাৰু। মণিৰাম দেৱানৰ গোপন পৰিকল্পনাসমূহ ৰূপায়ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল পিয়লি বৰুৱাই। পিয়লি বৰুৱাই স্থানীয় লোক আৰু চিপাহীসকলক ব্ৰিটিছৰ বিৰুদ্ধে হাত উজান দিবলৈ প্ৰেৰণা যোগাইছিল। বিদ্ৰোহ ব্যৰ্থ হোৱাৰ পাছত ব্ৰিটিছে দুয়োকে গ্ৰেপ্তাৰ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামখন কেৱল এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাতে সফল হোৱা নাছিল। ই আছিল সকলোৰে প্ৰচেষ্টাত বহু পৰিকল্পিত ঘটনা পৰিঘটনাৰ সমষ্টি। অসমৰ এখন আগশাৰী দৈনিক কাকতত প্ৰকাশিত তথ্য অনুসৰি পিয়লি বৰুৱাৰ আচল নাম আছিল হেনো মহেশচন্দ্ৰ শৰ্মা গাভৰুমেলীয়া বৰুৱা। তেখেতৰ পিতৃ আছিল ৰাম শৰ্মা গাভৰুমেলীয়া বৰুৱা, যিয়ে মণিৰাম দেৱানৰ ঘনিষ্ঠ বন্ধু আছিল। গাভৰুমেলীয়া বৰুৱা উপাধিটো আহোম যুগৰ ৰাজকীয় প্ৰশাসনিক দায়িত্বৰ সৈতে জড়িত বিষয়াক দিয়া হৈছিল। পিয়লি বৰুৱা আছিল যোৰহাটৰ এগৰাকী অত্যন্ত সাহসী যুৱক। উজনি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ভিন্ন জাতি সম্প্ৰদায়ৰ লোকসকলক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফৰমুদ আলী, ঘৰফলীয়া বৰুৱা, মৰংগী খোৱা গোহাঁই আৰু ৰাম শিৰস্তদাৰ বৰুৱাৰ দৰে নেতাসকলৰ সৈতে পিয়লি বৰুৱাই একেলগে অসমত ব্ৰিটিছ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাবলৈ গোপন পৰিকল্পনাত যোগ দিছিল। তেখেতসকলে গোপন সভাসমূহ অনুষ্ঠিত কৰিছিল, বাৰ্তা আদান প্ৰদান হৈছিল আৰু অসমত অৱস্থিত স্থানীয় নেতা আৰু চিপাহীসকলক সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। এই আন্দোলনত বিভিন্ন পটভূমিৰ লোক জড়িত হৈ আছিল। পাহাৰীয়া জনগোষ্ঠী আৰু ফুলকুমাৰীৰ দৰে মহিলাসকলো আছিল। দুৰ্ভাগ্যজনকভাৱে ভিতৰুৱা বিশ্বাসঘাতকতা আৰু ব্যক্তিগত শত্ৰুতাত বিদ্ৰোহী নেতাসকলৰ গোপন পৰিকল্পনাসমূহ ব্যৰ্থ হয়। আটক কৰা চিঠি পত্ৰ আৰু সাক্ষ্যৰ আধাৰত ব্ৰিটিছে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ঔপনিৱেশিক চৰকাৰৰ বিৰুদ্ধে বিশ্বাসঘাতকতা আৰু ষড়যন্ত্ৰ ৰচাৰ অভিযোগত অভিযুক্ত কৰে। ঔপনিৱেশিক আইনৰ অধীনত চলোৱা হৈছিল বিচাৰ প্ৰক্ৰিয়া। আত্মপক্ষৰ সমৰ্থনৰ সুযোগ পোৱাহি নাছিল দুয়োৱে। শেষত দুয়োগৰাকীকে মৃত্যুদণ্ড প্ৰদান কৰে। 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়।
1: প্ৰসিদ্ধ আধুনিক কবিসকলৰ ভিতৰৰ অন্যতম কবি মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল 1886 চনৰ 3 আগষ্টত। যি সময়ত প্ৰায়ভাগ হিন্দী কবিয়ে বজ্ৰ উপভাষাৰ ব্যৱহাৰত গুৰুত্ব দিছিল, সেই সময়ত মৈথিলীচৰণ গুপ্তই খাৰিবলী উপভাষাক নিজৰ ৰচনাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। হিন্দী কবিতাৰ ইতিহাসত মৈথিলীচৰণ গুপ্তৰ অৱদান উল্লেখযোগ্য। পবিত্ৰতা, নৈতিকতা আৰু পৰম্পৰাগত মানৱীয় সম্বন্ধ ৰক্ষাত তেখেতৰ ৰচনাৰ প্ৰথম গুণ, যি পঞ্চৱতীৰ পৰা জয়দ্ৰথ বধ, যশোধৰা আৰু সাকেতলৈ প্ৰতিষ্ঠিত তথা প্ৰতিফলিত হৈছে। সাকেত হ'ল তেখেতৰ সৰ্বোত্তম সৃষ্টি। ৰাষ্ট্ৰকবি মৈথিলীচৰণ গুপ্তৰ জন্মৰ তাৰিখ 3 আগষ্টটো কবি দিৱস হিচাপে পালন কৰা হয়। 1954 চনত ভাৰত চৰকাৰে মৈথিলীচৰণ গুপ্তক পদ্মভূষণেৰে সন্মানিত কৰিছিল। 1886 চনৰ 3 আগষ্টত উত্তৰ প্ৰদেশৰ ঝান্সীৰ অন্তৰ্গত চিৰগাঁও নামেৰে ঠাইত কনকে

বংশৰ এটি পৰিয়ালত মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল শেঠ ৰামচৰণ গুপ্ত আৰু মাতৃৰ নাম আছিল কাশীবাই। তেখেতৰ পিতৃ মাতৃ বৈষ্ণৱ আছিল। তেখেতসকলে কনকলতাধ্য নামেৰে কবিতা ৰচনা কৰিছিল। শিশু অৱস্থাত মৈথিলীচৰণে বিদ্যালয়লৈ যাবলৈ মন কৰা নাছিল আৰু সেয়েহে পিতৃয়ে ঘৰতে তেখেতৰ শিক্ষাৰ বাবে ব্যৱস্থা কৰি দিছিল। সৰুকালতে সংস্কৃত, ইংৰাজী আৰু বঙালী ভাষা অধ্যয়ন কৰিছিল। 12 বছৰ বয়সতে মৈথিলীচৰণ গুপ্তই বজ্ৰ ভাষাত কবিতা লিখিবলৈ আৰম্ভ কৰে। পোনপ্ৰথমতে তেখেতে কবিতাসমূহ খৰিবুলী ভাষাৰ মাহেকী আলোচনী সৰস্বতীত প্ৰকাশিত হৈছিল। 1910 চনত প্ৰথম কাব্য সংকলন ৰংগ মে ভাংগ আৰু পাছলৈ জয়দত্ত বধ প্ৰকাশিত হৈছিল। মৈথিলীচৰণ গুপ্তই কাব্যপুথি মেঘনাথ বধ, ব্ৰজাংগনৰো অনুবাদ কৰিছিল। 1914 চনত ৰাষ্ট্ৰীয় ভৱনেৰে উতপ্ৰোত ভাৰত ভাৰতী নামেৰে এখন কাব্যপুথি প্ৰকাশ কৰিছিল। ভাৰত ভাৰতীৰ বাবে মৈথিলীচৰণ গুপ্তৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি হৈছিল। মৈথিলীচৰণ গুপ্তই নিজেই ছপাশাল স্থাপন কৰি নিজৰ কিতাপ ছপাইছিল। জাতিৰ পিতা মহাত্মা গান্ধীয়ে মৈথিলীচৰণ গুপ্তক ভাৰত ভাৰতী কাব্যপুথিখনৰ বাবে ৰাষ্ট্ৰকবি আখ্যা দিছিল। 1932 চনত তেখেতে যশোধৰা ৰচনা কৰিছিল। 1947 চনত ভাৰত স্বাধীন হোৱাৰ পাছত মৈথিলীচৰণ গুপ্তই ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হয়। 1964 চনলৈকে অৰ্থাৎ মৃত্যুৰ সময়লৈকে তেখেতে ৰাজ্যসভাৰ সদস্য হিচাপে আছিল। ভৱানন্দ দত্তৰ জন্ম হৈছিল 1918 চনত যোৰহাটত। বাস্তৱবাদী কবি তেখেতৰ সদ্মনাম আছিল নচিকেতা। শিক্ষা জীৱন আৰম্ভ কৰিছিল কামৰূপৰ ৰতনপুৰ গাঁৱৰ চৌখুটি ছাত্ৰবৃত্তি স্কুলত। কটন কলেজৰ পৰা আই এ আৰু দৰ্শন বিষয়ত প্ৰথম শ্ৰেণীসহ তেখেত উত্তীৰ্ণ হৈছিল। 1944 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। নলবাৰী মহাবিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে সেৱা আগবঢ়াইছিল। ভৱানন্দ দত্তৰ দ্বাৰা ৰচিত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল ফিলছফি এণ্ড ইণ্ডিয়ান, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন, ৰবীন্দ্ৰ প্ৰতিভা। এই গ্ৰন্থখন মৰণোত্তৰভাৱে প্ৰকাশিত হৈছিল। ভৱানন্দ দত্তই মংগলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1959 চনত ভৱানন্দ দত্তই ইহলীলা সম্বৰণ কৰে। মিথিলেশ চতুৰ্বেদীয়ে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছিল। তেখেতে পৰিচালক প্ৰেম তিৱাৰী, কুমাৰ কল্যাণ সিং, বন্সী কৌল, সূৰ্যমোহন কুলশ্ৰেষ্ঠ, দীননাথ আদিকে ধৰি অনুপম খেৰৰ সৈতেও অভিনয় কৰিছিল। তেখেতে অভিনীত ভাই ভাই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল 1997 চনত। ইয়াৰ পাছত সত্য, তাল, ফিজা, গদাৰ এক প্ৰেম কথা, অশোক দ্য গ্ৰেট, ৰোদ, কৈ মিল গয়া, কয়ামত, ৱেব ছিৰিজ কৃষ্ণা দ্য ৱাৰিয়ৰ পইট, টিভি ছিৰিজ সিন্দুৰ তেৰে নামকা, বন্তিয়ৰ বাবলি, ক্ৰিছ, গান্ধী মাই ফাদাৰ, হাল্লাবোল, ক্ৰেজি ফৰ, অজব প্ৰেম কি গজব কাহানী, মণিকা, ৰেড্ডি, মাই ফ্ৰেণ্ড পিণ্টু, ফাটা পোষ্টাৰ নিকলা হিৰো, টিভি ছিৰিজ নীলি ছত্ৰিৱালে, মহল্লা আশি, অৰ্জুন পাটিয়ালা ইত্যাদি। ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা মিথিলেশ চতুৰ্বেদীৰ আজি মৃত্যুদিন। আজি চলচ্চিত্ৰ তথা সংগীত পৰিচালক কমল নাৰায়ণ চৌধুৰীৰ মৃত্যুদিন। কমল নাৰায়ণ চৌধুৰীৰ জন্ম হৈছিল 1916 চনৰ 20 ছেপ্টেম্বৰত গুৱাহাটীত। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে প্ৰসন্ন নাৰায়ণ চৌধুৰী আৰু মাতৃ হৰবালা। 1936 চনত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। মনোমতী চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে পোনপ্ৰথমে 1941 চনত কমল নাৰায়ণ চৌধুৰীয়ে চলচ্চিত্ৰ জগতত ভৰি দিয়ে। তেখেতৰ পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ আছিল 1946 চনত মুক্তিপ্ৰাপ্ত বদন বৰফুকন। বহু বছৰৰ বিৰতিৰ পিছত পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে ভাইটি চলচ্চিত্ৰখনৰ যোগেদি। উল্লেখযোগ্য যে এইখনেই অসমীয়া ভাষাৰ প্ৰথমখন ৰঙীন চলচ্চিত্ৰ। ইয়াৰোপৰি প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন প্ৰজাপতি আদি বিভিন্ন চলচ্চিত্ৰত বিভিন্ন ভূমিকাত অভিনয় কৰিছিল। 1985 চনৰ 3 আগষ্টত কমল নাৰায়ণ চৌধুৰীয়ে ইহলীলা সম্বৰণ কৰে। যজ্ঞ বেজবৰুৱাৰ জন্ম হৈছিল 1939 চনৰ 1 মাৰ্চত। 70ৰ দশকত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা তেখেতে সংগীত পৰিৱেশন কৰিছিল। শকুন্তলা, ফিংগাৰ প্ৰিণ্ট, সি বাটেদি আদি কেইবাখনো নাটকত আৱহ সংগীতো তেখেতে কৰিছিল। মধুৰ, মূৰ্চনা, মিঠা মিঠা জোনাক, পখিলা, মৌ, নীলিমা আদি শ্ৰাব্য কেছেটতো তেখেতৰ উল্লেখযোগ্য কৃতিত্ব আছিল। 2016 চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰিছিল যজ্ঞ বেজবৰুৱাই। সৰাফুল এপাহী, উদাসী ফাগুনে কলেহি গোপনে, ফুল ফুলি ফুলি আদি বহু গীতেৰে শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল যজ্ঞ বেজবৰুৱাই। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ক্ৰিষ্টোফাৰ কলম্বাছে পালোজ ডি লা ফ্ৰণ্টেৰোৰ পৰা 3খন জাহাজ, ছাণ্টা মৰিয়া, পিণ্টা আৰু ছাণ্টা ক্লাৰা বা

0: সেনাৰ সৈতে প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল 1492 চনত। মেজৰ পহমৰ নেতৃত্বত কেপ্টেইন ব্ৰুছে গোৱালিয়ৰ দুৰ্গ দখল কৰিছিল 1870 চনত। ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰিছিল 1914 চনত। ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল 1954 চনত। 2004 চনত অসমত হোৱা প্ৰলয়ংকাৰী বানপানীত সহস্ৰাধিক গাঁও জলমগ্ন আৰু শতাধিক জীৱ জন্তুৰ মৃত্যু হৈছিল।
1: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ জয় বন গৈ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এবাৰ হৈছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযানৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ। আমি যুৱক যুৱতীসকলক আসক্তি নিচাগ্ৰস্তৰ পৰা ৰক্ষা কৰিবই লাগিব বুলি মত প্ৰকাশ। অশিষ্টসকলক ক্ষমা কৰাৰ পিছদিনাই নতুন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ। দেশ গঠনৰ খনিকৰ যুৱচামী, দেশৰ শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰীৰ। জি এছ টি সংগ্ৰহত পুনৰ গঢ়িলে অভিলেখ, জুলাইত ৰাজকোষত জমা 2.11 লাখ কোটি কৰ। চাবুৱা, বালিজান, পুখুৰীজান, দিনজান, ৰসমীয়াৰ খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। প্ৰস্তুত কৰা হৈছে 90 কোটিৰ প্ৰতিৰোধ আঁচনি, শীঘ্ৰে আইআইটিৰ বিশেষজ্ঞৰ বৈঠক। দধিয়া লাইকাৰ বানত ক্ষতিগ্ৰস্তক পুনৰ সংস্থাপন, আহিব খোজাসকলৰ বাবে ভূমি সাজু কৰি থৈছোঁ বুলি মুখ্যমন্ত্ৰীয়ে ক'লে। ঘৰৰ কাৰণে সাহায্যৰ বিষয়টো বিবেচনাৰ আশ্বাস। বানত সৰ্বাধিক প্ৰভাৱ পৰিছে শিৱসাগৰ, চৰাইদেউ জিলাত। দুৰ্যোগ ব্যৱস্থাপনাৰ জৰুৰী সেৱাৰ হেল্প মংক মুকলি, সম্পূৰ্ণ বিনামূলীয়া হ'ব মোবাইল এপ্লিকেশ্যনটো। উজনিত বানপীড়িতৰ সাহায্যৰ্থে ৰাজপথত সুৰবাহিনীৰ জনসংযোগ যাত্ৰা, জুবিন ফেন ক্লাবৰ সৈতে মহানগৰীৰ ৰাজপথত সাহায্য সংগ্ৰহ। শপতনামাযোগে উচ্চতম ন্যায়ালয়ে জনালে কেন্দ্ৰই, সংশ্লিষ্ট দেশে নাগৰিকত্ব নিশ্চিত নকৰালৈকে কোনো বিদেশীক বিতৰণ কৰিব নোৱাৰিব। বিনিয়োগকাৰী আকৰ্ষণ কৰা ৰাজ্যৰ তালিকাত 14 নম্বৰ স্থানত অসম, উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষত অৱস্থান, দেশৰ শীৰ্ষত আছে গুজৰাট। ব্ৰহ্মপুত্ৰ ধনশিৰি বৰাককে ধৰি 199টা নদী স্থানত নাই প্ৰতিৰোধৰ কোনো ব্যৱস্থা। বানৰ মাজতে ৰাজ্যত খহনীয়াৰ বিপদ ঘণ্টা। বোকাখাত কুৰুৱাভাষীত ধনশিৰিৰ খহনীয়াগ্ৰস্ত মথাউৰিক লৈ আতংক। তেজপুৰত ব্ৰহ্মপুত্ৰ ৰুদ্ৰৰূপ। বাঁহৰ পাৰ্কিপেন, বালিমাটিৰ বেগৰ দ্বাৰা অস্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা। ৰাজ্য চৰকাৰৰ অভূতপূৰ্বৰ সাফল্য, হ্ৰাস পাইছে কিশোৰীৰ গৰ্ভধাৰণৰ হাৰ, বাল্য বিবাহ, এই পৰ্যন্ত 9,000ৰ অধিকক গ্ৰেপ্তাৰ। প্ৰতিভাসম্পন্ন খো খো খেলুৱৈ মণি শৰ্মাৰ কৰুণ জীৱনগাথাৰ সামৰণি, মৰণোত্তৰে দেহদানেৰে এৰি থৈ গ'ল অন্যান্য নিদৰ্শন। বানত সৰ্বশান্ত উজনিৰ ক্ষুদ্ৰ চাহ খেতিয়ক, চৰাইদেউ শিৱসাগৰ যোৰহাটত মূৰেৰে কপালে হাত দিছে খেতিয়কে। ক্ষতিপূৰণৰ ঋণ ৰেহাই, বিশেষ অৰ্থনৈতিক পেকেজৰ দাবী খেতিয়ক চাহ সন্থাৰ। শান্ত দিশৌৰ কালৰূপত ধ্বংস কৰিলে নেপালী খুঁটি, এবুকু বোকা পলসত পোত গ'ল গাখীৰ ব্যৱসায়ৰ স্বাৱলম্বী গাঁওখন। ইতিহাস প্ৰসিদ্ধ ৰংঘৰ, তলাতল ঘৰলৈ বিপৰ্যয় নমাৰ আশংকা, দিখৈৰ মথাউৰিত ভয়াৱহ খৈনাক লৈ শিৱসাগৰত আতংক। নেপকিনত ভাৰতৰ বিকৃত মানচিত্ৰ, গ্লাছগো চহৰত উত্তৰ পূৰ্বক কৰা অপমানক প্ৰতিবাদ লাভলীনা বৰগোহাঁই, পুৰ স্বীকাৰ কৰিলে ৰেষ্টোৰাঁ কৰ্তৃপক্ষই। ছাউদাৰ্ণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষণা, ভাৰতৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত ভাগ্য নিৰ্ণয় কৰিব 30% জেন জি এফ। ইউনেস্কো ঐতিহ্যক্ষেত্ৰ নাজকা ৰেখা দৰ্শনলৈ যাওঁতে অঘটন, পেৰুত বিমান দুৰ্ঘটনাত 13 পৰ্যটকৰ

নিহত। কেৰালামত আঠজনৰ মৃত্যু, কৰ্ণাটকৰ একেটা পৰিয়ালৰ তিনিজনৰ প্ৰাণহানি, দক্ষিণ ভাৰতত বানৰ সংহাৰী ৰূপ, ৰাজস্থানৰ চৌবিছখন জিলাত নেৰানেপেৰা বৰষুণ, বিহাৰত বজ্ৰ পৰি ছজন লোকৰ মৃত্যু। আমেৰিকাত বনজুই তাণ্ডৱত সহস্ৰাধিকক নিৰাপদ ঠাইলৈ স্থানান্তৰ। ৱাশ্বিংটন প্ৰদেশত জৰুৰী অৱস্থা ঘোষণা। ভাৰত পাকিস্তান বাংলাদেশক লৈ দুশ্চিন্তা। তাপমান এক ডিগ্ৰী বাঢ়িলে 6.6% কমিব ধানৰ উৎপাদন। খেলৰ পৃষ্ঠাত 7টা স্বৰ্ণৰে বক্সিঙত ভাৰতৰ বিপ্লৱ। আকিম নবী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা। শ্ৰীলংকা ভ্ৰমণৰ পৰা বাহিৰ বুমৰাহ। প্ৰশ্ৰোতা, আজিপৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আদায় ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ এয়া চতুৰ্থ খণ্ড।
3: হয়।
2: আজি মই ভূপেন হাজৰিকাৰ বিষয়টো আনিব খুজিছোঁ।
3: হয়।
2: এই যে ভূপেন হাজৰিকাৰ লগত গান গোৱাৰ এই যে আপোনাৰ এই সৌভাগ্য হ'ল আৰু ইমান ধুনীয়াকৈ গালে আৰু সেইটো এটা অজৰ অমৰ, দুইটা গীতে অজৰ অমৰ হৈ থাকিল, এই গোটেই কথাখিনি কেনেকৈ হ'ল কওকচোন।
3: হয়, সেইটো আকৌ সেই মানে আশীৰ্বাদ মোৰ বাবে। তাৰমানে যোৰহাটত এখন অনুষ্ঠান হৈছিল ভূপেন দাৰ গীতৰ লৈ পেলাই, আৰু ভূপেন দাক মাতিছিল সেই অনুষ্ঠানখনত। আৰু সেই অনুষ্ঠানখন আয়োজন কৰিছিলে যোৰহাটৰ বিশিষ্ট সংগীত শিল্পী আছিলে সেই সময়ৰ শ্ৰদ্ধাৰ ৰজনী বৰদলৈ। তেখেতে মোক ক'লে যে এনেকুৱা ফাংচন এখন পাতিছোঁ, গতিকে তুমি এটা গান ভূপেন দাৰ ৰচনা কৰা গাব লাগে। এতিয়া মোৰ ভাগত পৰিছিল জোনা কৰে ৰাতি গোৱাৰ, জোনা কৰে ৰাতি অসমীৰে মাতি, সেই গীতটো সেইমতে মই শিকিলোঁ, তাত অনুষ্ঠানত পৰিৱেশন কৰিলোঁ, তাতে ভূপেন দা আহিছিল আৰু পৰিচয় হ'লোঁ। আৰু ভূপেন দা খুব ভাল পাইছে গীতটি মই গোৱা।
2: এইটো মাজত বাধা দি সুধিছোঁ, এইটো কিমান চনমানৰ কথা হ'ব?
3: এইটো ছিক্সটিজ, লেট ছিক্সটিজ মানৰ এনেকুৱা হ'ব।
2: আপোনাৰ বিয়াৰ আগৰ কথা এইবিলাক?
3: বিয়াৰ আগৰ কথা, মই ভূপেন দাৰ লগত গাওঁতেও বিয়াৰ আগত, কাৰণ 72ত ৰেকৰ্ডিং হৈছিল, গতিকে ভূপেন দাৰ লগত পৰিচয় হ'ল। কিন্তু মই যে এইটো আকৌ মই পৃথিৱী ঘূৰণীয়াৰ হেৰি হ'ব, কাৰণ মই সৰুতে দেউতাৰ কাৰণে, দেউতাই কৈছিলে এইবিলাক গীত শিকিব লাগে, কাৰণ আমি তেতিয়া বুজি নাপাওঁ, দেউতাহঁতে ছিলেক্ট কৰি দিছিলে। যেনেকৈ কে এল চাইগলৰ অকণমান তেতিয়া আমি শুনি ভাল পোৱা নাছিলোঁ, ডি ভি পলস্কৰৰ, এনেকৈ আৰু বহুতৰ কিছুখিনি শিকিছিলোঁ, বেংগলী গীতো তাত আছিলে, সেইকাৰণে ভূপেন দাৰ গীতো শিকিছিলোঁ। আৰু গতিকে মই ভূপেন দাক লগ পাই তেতিয়াতো ভয় কৰিছোঁ, আৰু নতুন মইতো তেতিয়া বহুত হেৰি আৰু আৰম্ভণি মোৰ। গীতটো গোৱাৰ পিছত ভাল পাইছে ভূপেন দাই, ময়ো আমি যেনেকৈ আদৰ্শ লৈছোঁ দেউতাহঁতৰ পৰা তেনেকৈ ভালকৈ প্ৰণাম সম্বৰ্ধনা জনাই ক'লোঁ, দেউতাৰ কথা মই ক'লোঁ। দেউতাৰ তেতিয়া হাৰ্টৰ অসুখ আছিলে, মোৰ দেউতাৰ যোৰহাটত আছিলে, তেতিয়া মই ক'লোঁ যে আপোনাৰ গীত দেউতাই অসম্ভৱ ভাল পায়, আৰু গোটেই পৃথিৱীখন এফালে হ'লেও মানে দেউতা মানে আপোনাৰ ফালে ইমান ভাল পায়। তেতিয়া তেওঁ ক'লে যে ক'ত থাকা তুমি, এনেকৈ মই ক'লোঁ। তাৰপিছত তেওঁৰ ওচৰত আৰু এজন ল'ৰা আছিলে, তুমি লৈ লোৱা এড্ৰেছটো, মই তেখেতৰ ওচৰত যাম। মই ক'লোঁ যে দেউতা আহিব নোৱাৰে কোনো অনুষ্ঠানত, মানে কিন্তু খুব ভাল পায় আপোনাৰ গীত, বলিয়াৰ দৰে ভাল পায়। সেই তেতিয়া ভূপেন দা আমাৰ ঘৰলৈ গৈছিল, ঘৰৰ বৰ্ণনা দিয়াৰ পিছত, আৰু মোৰ দেউতাই গীতলৈ গৈ পেলাই বাগিচাৰে এপাহ ৰঙা গোলাপ ছিঙি পেলাই ভূপেন দাক আদৰ কৰি আনিছিল ঘৰলৈ। আৰু ভিতৰলৈ আনিও উষ্ণ আদৰণি মৰম শ্ৰদ্ধা পাই ভূপেন দা অভিভূত হৈছিল, আৰু সেইকাৰণে মোক ভূপেন দায়ো আগবঢ়াই দিছিল, কাৰণ দেউতাই কৈছিলে, ভূপেন দাই আগতে ক'লে যে দেউতাক আপোনাৰ গুণী ছোৱালীজনী।

0: আগবঢ়াই দিব তাইক। তেতিয়া দেউতাই কৈছিল যে মই আগবঢ়াম কেনেকৈ, এইটো আপোনালোকে আগবঢ়াব লাগিব এই ক্ষেত্ৰত, এনেকৈ পেলাই। আৰু চাৰিটা গীত ভূপেন দাই দেউতাক শুনাইছিল, দুয়ো ওচৰা ওচৰিকৈ মুখামুখিকৈ বহি লৈছিল, হাৰমনিয়ামটো লৈছিল। আৰু প্ৰথম গীতটো মোৰ মনত আছে কোনটো গাইছিলে, মোৰ লক্ষ্য স্থান হ'ল তেজপুৰ। দেউতাই মোৰ জোকাৰি ক'বই নোৱাৰে, একদম ইমান ভাল পাইছে। সেই যে আমাৰ ফেমিলিটো ভূপেন দাই পাইছিলে, তাৰপিছত ভূপেন দাই মোক ক'ৰবাত সেইফালে গীত গাবলৈ হ'লেও মোক লগ ধৰি লৈ গৈছিল। জয়ন্ত দা যায় যে কয় যে এনেকৈ অনুষ্ঠান প্ৰগ্ৰাম আছে, তুমি যাব পাৰিবা নেকি। সেইফালে ডিব্ৰুগড়, তিনিচুকীয়া, ডিগবৈ এনেকুৱা ধৰণৰ সেইফালে হ'লে, গুৱাহাটীৰ ফালে নহয়। গতিকে তেনেকৈ আৰম্ভ হৈছিল। তাৰপিছত সেই যে দেউতাই ক'লে আপুনি তাইক অকণমান আগবঢ়াই দিব, তাৰপিছত যেতিয়া এইচ এম ভি সেই সময়ত আহিছে বুলি গুৱাহাটীলৈ মোক ভূপেন দাই খবৰ দিছিলে, ক'লে যে তোমাৰ এনেকৈ অডিশ্যন এটা হ'ব। তেতিয়া মই দাদাহঁতৰ লগত গ'লোঁ, অডিশ্যন দিলোঁ। অডিশ্যনত মই গাইছিলোঁ তোমালৈ মনত পৰে।
1: আৰু তোমালৈ মনত পৰেতো আপুনি আকাশবাণীত প্ৰথম স্পেচিয়েল ৰেকৰ্ডিং আছিল নহয় জানো আপোনাৰ?
0: প্ৰথম স্পেচিয়েল আছিলে, কিন্তু তাৰ আগতে মই যিবিলাক অনুষ্ঠান কৰি ফুৰিছিলোঁ মই, তোমালৈ মনত পৰে কিন্তু অলৰেডি মোক মোৰ পৰিচয় হৈ গৈছিলে। গতিকে সেইটো গানৰ ওপৰত মোৰ কনফিডেঞ্চ বেছি আছিলে। মই এইচ এম ভিটো সেইটো পৰীক্ষাত গালোঁ, তাৰপিছত ভূপেন দা ক'লে দুটা আমি গান একেলগে কৰিব পাৰিম, তাতে পাছ কৰিলোঁ। আৰু আৰু ভূপেন দাও ইমান চিম্পল, ডাউন টু আৰ্থ, মানে ভূপেন দাই কৈছে যে এই গীতটি মই তোমাৰ লগত গাম, তোমালৈ মনত পৰে গীতটি মোৰ খুব ভাল লাগিছে। তেতিয়া মই ক'লোঁ এইটো গীত এনেকৈ নৰুল হকদেৱৰ ৰচনা যোৰহাটৰে, আৰু যোৰহাটৰ জিতু তপন দাদাহঁতে সুৰ কৰিছে, আৰু গতিকে মোৰ পপুলাৰ গান এটা। কিন্তু আমি এইচ এম ভিত এইটো গীত ভূপেন দাই মোৰ লগত ডুৱেট হিচাপে, আৰু ভূপেন দাই মোৰ পৰা গীতটি শিকি লৈছিল। এইটো মানে মই সেইটো এটা মোৰ কাৰণে ডাঙৰ শিক্ষা, আৰু এই শিক্ষাটোৱে মোক আকৌ দেউতালৈ মনত পেলাই দিলে, মা দেউতালৈ। কাৰণ কৈছিলে জীৱনত কোনোদিন কিবা পাম বুলি আশা নকৰিবি, এই পাম বুলি আশা নকৰোঁতে নকৰোঁতে মই বহুতখিনি পালোঁ, ভগৱানৰ আশীৰ্বাদ পাইছোঁ, মই সকলোৰে আশীৰ্বাদ পাইছোঁ। গতিকে তেতিয়া ভূপেন দাৰ লগত মোৰ সেই গীতটি গোৱা হ'ল, লগতে আৰু এটা গীত তুমি যোনে শুননে শিখা, ভূপেন দাৰ ৰচনা। আৰু সঁচা কথা ক'বলৈ গ'লে জানানে, মোৰ যোনে শুননে শিখা গাবলৈ কিন্তু মোৰ খুব লাজ লাগিছিলে, ইমান বেছি ৰোমান্টিক গোৱা নাছিলোঁ, মই গাইছিলোঁ ৰোমান্টিক। কাৰণ সেই সময়ত ৰেডিঅ'ত মানে মই যে তোমালৈ মনত পৰে গাইছিলোঁ, আৰু দুটা তাৰ লগত গীত আছিলে স্পেচিয়েল প্ৰগ্ৰেমৰ। এটা সময়ত মাজতে তিনিটা তিনিটা গীত স্পেচিয়েল প্ৰগ্ৰেম হৈছিল, সুৰ শৰাই বুলি, তাৰ লগত গাইছিলোঁ মন দিলোঁ তোমাক, প্ৰাণ দিলোঁ তোমাক, মোৰ গানে গানে। এইটো বহুতে শ্ৰোতাসকলে জানে আৰু গানটো। আৰু এই তোমালৈ মনত পৰে, মন দিলোঁ তোমাক, বহুত পিছত মই হিন্দীলৈও কৰিছোঁ দেই, এই পিছত বাৰু ক'ম মই। কিন্তু এই যোনে শুনে শিখা গাওঁতে গাওঁতেও মোৰ লাজ লাগিছিল।
1: এইটো বাণীবন্ধন আপুনি ক'ত কৰিছিল? কলিকতাত কৰিছিল?
0: নহয়, এইটো গুৱাহাটীত,
1: গুৱাহাটীৰ পাণ বজাৰৰ যিটো
0: ষ্টুডিঅ', পাণ বজাৰত মিষ্টাৰ সুদ বুলি এজন আহিছিলে ডাইৰেক্টৰ তালে, তাৰে আৰু মুখাৰ্জী বুলি এজনে ৰেকৰ্ডিং কৰিছিলে। আৰু তাত ভূপেন দাহঁতে মোক নিজৰ ছোৱালীৰ দৰে, কাৰণ মই যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈছিলোঁ, মই যদিও দাদাহঁতৰ লগত গৈছোঁ তথাপি মোৰ খবৰ ৰাখিছিল, কাৰণ মোৰ ঘৰখনক পাইছিলে ভূপেন দা। এই সন্মানখিনিৰ কাৰণে মই চিৰদিন নমস্য মোৰ কাৰণে ভূপেন দা, জয়ন্ত দা। পিছত আৰু মই শিকিবৰ কাৰণে তেওঁলোকৰ ঘৰলৈ গৈছোঁ, আকৌ মোৰ আশীৰ্বাদ হৈছিল ঘৰলৈ যাওঁতে। তেওঁলোকৰ ঘৰলৈ যাওঁতে ৰেডিঅ'ৰ কাৰণে মই যাব লগা হৈছিল দেই, এটা স্পেচিয়েল গানৰ কাৰণে, সেইটো এটা বেলেগ কথা আছিলে। সেইটো গানো নুৰুলদাৰে আছিলে, নুৰুলহকৰ আনমনা হৈ মনে মালা গাঁঠি যায়, আৰু সুৰ যিটো তপনৰ আছিলে। কিন্তু এই ভূপেন দাৰ লগৰ গীতকেইটা, গোৱা গীতকেইটা এইচ এম ভিত কৰাৰ আগতে তোমালৈ মনত পৰেটো গাইছোঁ, কিন্তু ভূপেন দাৰ গোৱা পিছত গীতটিয়ে নতুন ৰূপ ল'লে আৰু পুনৰ আশীৰ্বাদ হ'ল মোৰ বাবে। আৰু ভূপেন দাৰ ঘৰত যাওঁতে মই ভূপেন দাৰ মাক লগ পালোঁ।
1: এই তোমালৈ মনত পৰেটো আপুনি আগতে গাইছে, সুৰটো একেটাই আছে নিশ্চয়?
0: একেটাই সুৰ আছে, খালি পাৰ্টটো ভূপেন দাই ডিভাইড কৰি লৈছিলে।
1: আৰু গোৱাখিনি কোনে বাছি দিছিলে, মানে কোনখিনি?
0: ভূপেন দাই দিছিলে। এতিয়াও মানে সেইটো এটা কথা আছে মোৰ গানৰ বৈখন, এই পুৰণা বৈখনত মই ভূপেন দাক দেখুৱাইছিলোঁ এইটো গান বুলি। তাৰপিছত ভূপেন দাই মোক কৈছিলে এইজনী কাউৰী ঠিক

নিয়া আখৰ মই চিনি পঢ়িব পৰা নাই। তাৰ ফলত মোৰ কি লাভ হ'ল জানা, ভূপেন দাই এখন বেলেগ কাগজত নিজে লিখিলে, লিখি পেলাই ভাগ কৰি দিলে মোক। সেই কাগজখন মোৰ ৰৈ গ'ল, মোৰ হাতত ৰৈ গ'ল, কাৰণে মোৰ বহীত ভূপেন দাৰ আখৰো আছে। দুটা গান আছিলতো, তুমি যোনে শুননে শিখা তোমালৈ মনত পৰে।

0: ভূপেন দাৰ যে হেৰাই গ'ল আমাৰ মাজৰ পৰা নোহোৱা হ'ল, সেই গীত মই বন্ধাই থৈছো এতিয়া,
1: সেই কাগজখন
0: কাগজখন বন্ধাই থৈছো, আখৰ থাকি গ'ল। কিন্তু মই ভূপেন দাক এটা কথা কৈছিলো তেতিয়া, তেতিয়া অলপ লগ পালোতো, সাহস আহিছিলে মোৰ, মই ভূপেন দাক কৈছিলো, ভূপেন দা আখৰ বেয়া ডাঙৰ মানুহৰ চিন। এতিয়া ভাবিলে হাঁহি উঠে, আৰু ভূপেন দা বহুত ধেমালি কৰিছিলে ষ্টেজত গান গাবলৈ যাওঁ, ভূপেন দাই কয় ভালকে গাবা, তুমি ভয় নকৰিবা। মই কওঁ ভূপেন দা আপোনাক কিয় ভয় নালাগে, ধেত বোলে হেৰি আকৰি বোলে, মোৰ ক'ত ভয় নালাগে, মই দুটা গান গোৱালৈকে ভয় লাগি থাকে। যেতিয়া মই দুটা গান গাই পেলাই ঠিক হ'লো মই, তাৰপিছত মোৰ ভয় নালাগে আৰু, সাহস আহি যায়। তেতিয়া মই ভাবিছো যে সবৰে ভয় লাগে আচলতে।
1: আৰু এইটো যিটো গানত আপুনি খুব লাজ কৰিছিলে, গানটো যেতিয়া আপুনি গালে, আমি শুনিম এতিয়া গানটো, আজি সামৰণিত শুনি যাম, তাত আপোনাৰ কিমানবাৰ ল'ব লগা হ'লে যে লাজ লাগিছিলে, সেইকাৰণে কিবা দিগদাৰ হ'ল নেকি?
0: নহয়, বেছিবাৰ ল'ব লগা হোৱা নাছিলে, কিন্তু মোক এটা ভূপেন দাই কথা কৈছিলে, সাগৰ পাৰত বহি পেলাই দুজন প্ৰেমিক প্ৰেমিকা বহিছে, এনেকুৱা ধৰণৰ কথা মোক বুজাইছিলে, মোৰ মানে হেৰিটো আহিবৰ বাবে, তেতিয়া ৰাণাদায়ো বজাইছিলে ন, তাতে অকণমান মোক সাহস দিছিলে, তোমালৈ মনত পৰে বা এইবিলাকলৈকে মোৰ ঠিকে আছিলে। আৰু কাৰণ সেইটোৱে কি সাহস দিছিলে জানা, মোৰ মন দিলেও তোমাক তোমালৈ মনত পৰে আনমনা মনে, এনেকুৱা ধৰণৰ গীতবিলাকে ৰেডিঅ'ত মই যেতিয়া গাইছিলো তেতিয়া ৰেডিঅ'ৰ ধাৰাটো কিন্তু বদলাই দিছিলে, ৰেডিঅ'ৰ গীতবিলাকৰ বেলেগ আছিলে, অলপ অলপ বদলাওঁতে এক্সপিৰিয়েঞ্চটো মোৰ হৈ আহিছিলে। কিন্তু ইমান বেছি ৰোমান্টিক গান মই গোৱা নাছিলোঁ কাৰণে মোৰ লাজ লাগিছিলে, আৰু লাজ কৰি কৰি গোৱা কাৰণে নেকি ভূপেন দাই কৈছে যে এইটোৱে লাগে মোক, ইমানখিনি লাগে, কাৰণ এইটো গীত লিখি থাকোঁতেও মই ভূপেন দাৰ ঘৰত গৈছিলোঁ আৰু দেখিছোঁ বহুত কাগজৰ টোপোলা কিছুমান ৰুমটোত পৰি আছিলে, ভূপেন দা বিচনাৰ ওপৰত বহি।

0: আছিলে, মানে লিখিছে আৰু ফালিছে এনেকৈ হাতখনে মুচৰি পেলাই পেলাই দিয়ে কাগজখন, আকৌ লিখে এনেকুৱা। কিন্তু অদ্ভুত, ইমান আচৰিত, ইমান ধুনীয়া ৰোমান্টিক গান এটা লিখিছে, গুণগুণাইছে, তেওঁ সুৰো হৈ গৈছে, মই শিকিছোঁ। আৰু তেতিয়া মই এটা টেপ ৰেকৰ্ডাৰ আছিলোঁ, মই খুব ফাষ্ট শিকোঁ সৰুৰে পৰা, যে মই ৰেডিঅ'ৰ পৰা গান শিকিছিলোঁ, চব টান টান বস্তুবোৰ মই শিকিছিলোঁ, সেইটো কাৰণে নেকি মই নাজানো, গতিকে এইবিলাক কথাত মানে অলপ খুব ফাষ্ট আছিলোঁ মই।
1: তুমি যোন নেখুন নেশিকা এনেকৈ কৈ লয় ভূপেন হাজৰিকাই মূল গানটো আৰম্ভ হোৱাৰ আগতে, আৰু মাজত সাগৰৰ এপাৰ এনেকৈ কয় দুবাৰকৈ, নহয় জানো? এই দুটা পিছৰ পৰিকল্পনা নে আৰম্ভণিতে আছিলে?
0: এইকেইটা আৰম্ভণিতে আছিলে, ময়ো ক'ব লাগিছিলে, মোৰ যৌৱনৰ তৃষা,
1: আপুনিও কৈছে হয়,
0: এইবিলাক মানে থ্ৰয়িং, সেই মানে এই হুইস্পাৰিং কৰি কোৱা বা হেৰিৰ পৰা, এইবিলাক মোৰ শিক্ষা উপেন্দ্ৰৰ পৰা মই শিকিছোঁ।
1: হয় না, সেই ধৰণটো, এই গীতটিৰ ধৰণটো, যিহেতু আপুনি আগেয়ে তেনেকুৱা গীত গোৱা নাই, সেইটো ভূপেন হাজৰিকাই নিশ্চয় শিকাই দিছিলে আপোনাক?
0: মোক দিছে, মই তেওঁৰ পৰা পাইছোঁ। আৰু এটা কথা মই ক'ব লাগিব, মোৰ দাদা অনিল বৰুৱা, মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, তেওঁ নাই এতিয়া, তেওঁৰ পৰা আৰু দুজনী বাইদেউ, আৰতি বাইদেউ, অঞ্জলি বাইদেউ, তেওঁলোকৰ মানে নিজেও গাইছিলতো, আৰু এই থ্ৰয়িংবিলাক যে লাভ ছঙৰ থ্ৰয়িং, হিন্দী গীতত তেতিয়াতো অসমীয়া গীতৰ ইমান নাছিলে, কিবা কিবি ওলাইছে যদিও, ওলাইছিল যদিও মই নাজানিছিলোঁ, কিন্তু হিন্দী গীতত এইবিলাক থ্ৰয়িং কিন্তু আছিলে, কেনেকৈ ক'ব লাগে, ভালপোৱাৰ গীত এটাত কেনেকৈ ক'ব লাগে, শব্দটো কেনেকৈ দিলে মানে মানুহৰ অন্তৰ চুৱেগৈ, সেইখিনি কিন্তু শিকিছিলোঁ, অলপ সুবিধা হৈছিলে, আৰু ভূপেন্দাৰ বহুত কষ্ট হোৱা নাছিলে মোৰ। আৰু মোৰ গানটো মই ভূপেন্দাক কৈছিলোঁ যে ভূপেন্দা আপুনিতো নিজৰ মতে গাওক থ্ৰয়িংবিলাক, কাৰণ অলৰেডি এটা ফিমেল ভইচত এষ্টাব্লিছ হোৱা গানটো, আৰু ভূপেন্দাই সেই তেনেকৈ গাইছিলে, কিন্তু ইমান ডাউন টু আৰ্থ চোৱা, এনেকৈ খুব কমেই কৰে যে এটা গান অলৰেডি পপুলাৰ গান এটা, আৰু খুব ভগৱানৰ কাষৰ শিল্পী হ'ব লাগিব, ভগৱানক বিচাৰি পোৱা শিল্পী হ'ব লাগিব, যেনেকৈ ভূপেন্দাই পাইছে আৰু গোটেই জীৱনটো পাই গুচি গ'লগৈ, এতিয়াও মানুহৰ মাজত সোমাই আছে।
1: ঠিক আছে বাইদেউ, আজি আমি চতুৰ্থ খণ্ডৰ পৰা এইখিনিতে বিদায় লৈছোঁ, আৰু বিদায় পৰত আমি সেই গীতটি শুনো যিটি গীতৰ কথা মানে আমি পাতি আছোঁ, আৰু আপোনাৰ খুব লাজ লাগিছিল গীতটো ৰেকৰ্ডিং কৰাৰ সময়ত, সেই গীতটোৰে সামৰিছোঁ। ইয়াৰ পিছত আপোনাক লগ পাম পঞ্চম খণ্ডত, আজিলৈ নমস্কাৰ।
0: নিশ্চয়, নমস্কাৰ।

0: ไงพี่ขาม
1: ุเอตินาจูปนาริขา

0: শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবুৰাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
2: বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট? অঁ, 5,000 বাচি গল।
3: নতুন মেখেলা চাদৰ লৈ লোৱা?
1: নলওঁ। যোৱা মাহত হেতু লৈছিলোঁ।
3: আৰু এযোৰ?
1: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
3: বৰ জ্ঞানী।
1: এতিয়া যোৱা।
4: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: আৰবিআই কয়
3: জানি ৰক সতৰ্ক হৈ ৰক।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে 4-দিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে আৰ্থিক সাহায্য প্ৰথম কিস্তি হিচাপে 15,000 মুকলি কৰিব। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাৰ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। আজিৰ

অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত IIT-ৰ অধ্যাপক বিশেষজ্ঞসকলৰ সৈতেও আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে।

0: সেক্টরটো যিখিনি গড়া খহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলো। ডিপাৰ্টমেণ্টে তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহলে কৰবাত নহয় কৰবাত ক্ষতি কৰি থাকিব। দুই এদিনতে মই গুৱাহাটীত আই আই টিৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেইটো
1: উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে কালি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰেই ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে ASE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসৰ উদ্যোগত সমষ্টিটোৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে আয়োজন কৰা দীক্ষা শীৰ্ষক কাৰ্যসূচী কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। ডাঃ পেগুৱে এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে ইয়াৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাকে ধৰি অন্যান্য চৰকাৰী চাকৰিৰ বাবেও অনলাইন মাধ্যমৰ জৰিয়তে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি প্ৰকাশ কৰে। আজিৰে পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 2026-27 বৰ্ষৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। ডিফুৰ ছেছন হলত পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া এই বাজেট অধিৱেশনৰ অধ্যক্ষতা কৰিব ৰাজু টিছোৱে। যোৰহাটত কালি অনুষ্ঠিত এখন গণ অভিৱৰ্তনত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবী জনোৱা হয়। সন্মিলিত নাগৰিক মঞ্চ যোৰহাটৰ আহ্বানত জিলাখনৰ জাতীয় ভৱনত অনুষ্ঠিত গণ অভিৱৰ্তনত বানত মৃতকসকলৰ বাবে 10 লাখ আৰু জীৱন জীৱিকা ধ্বংস হোৱা লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰা হয়। থাইলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নৱম হিৰোজ টাইকোৱাণ্ডো প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ ধৰ্ণিষ্ঠা নেওগে 55 কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।
2: हुई है और 7,000 रुपए का बिजली बिल भी आने लगा। वाइफ कब से बोल रही है सोलर पैनल लगवाने के लिए, बोलती है सरकार सब्सिडी भी दे रही है। मैंने जिनको पूछा सबका बिजली बिल जीरो आ रहा है, इस बार तो लगवा ही देता हूँ। जब बिजली मुफ्त मिलती है तो ले क्यों नहीं रहे भाई, आप भी लगवा ही दो। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
3: क्या आप परेशानियों से घिरे हैं, मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुनीश शर्मा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने विकसित भारत संकल्प के लिए 100 सप्ताह का नशा मुक्त युवा अभियान आरंभ किया। कहा, विकसित भारत के लिए युवाओं का शारीरिक रूप से स्वस्थ, मानसिक रूप से मजबूत और आत्मविश्वास से भरपूर होना आवश्यक। बिहार, गुजरात और मध्य प्रदेश में विधानसभा की 3 सीटों पर उपचुनाव के लिए मतगणना जारी। ब्रिक्स देशों के राष्ट्रीय सांख्यिकी कार्यालयों के प्रमुखों की बैठक आज से लखनऊ में शुरू। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप ने कहा, ईरान के साथ नए दौर की वार्ता आज। पाकिस्तान के खैबर पख्तूनख्वा में

0: শান্তা উজীৰৰ কণ্ঠৰ বংকিম শৰ্মা ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল,

0: পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
1: গীতিমালিকাৰ এইবাৰৰ শিল্পী প্ৰতুল গোস্বামী গীতিকাৰ কেশৱ দত্ত প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ ইয়া হীৰেণ গোস্বামীৰ ৰচনাৰে ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠৰ গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

হীৰেণ গোস্বামীৰ ৰচনাৰে ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনক বিনোদ শৰ্মা ভৰদ্বাজৰ কণ্ঠৰ গীত। গীতৰ কথা মৃণাল কুমাৰ বৰুৱাৰ।

সেয়া আছিল মৃণাল কুমাৰ বৰুৱাৰ ৰচনাৰে বিনোদ শৰ্মা ভৰদ্বাজৰ কণ্ঠৰ গীত। গীতিমালিকাৰ শেষত শুনোৱা হওক গীতা হাতীকাকুতিৰ কথাৰে জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ গীত, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোটো গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন, বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে আজি 15,000 টকা মুকলি, মুখ্য সচিব ৰবি কুতাৰ বান প্ৰভাৱিত এলেকাত দূৰসংযোগ সেৱাৰ পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা, ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰম্ভ আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি, 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে ভাৰত চতুৰ্থ স্থানত। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে 4-দিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ পৰা বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি হিচাপে 15,000 টকা মুকলি কৰিব। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাৰ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী আজি বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শিৱসাগৰলৈ যাব। এই সন্দৰ্ভত সবিশেষ জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে।
1: শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্ৰমণ কৰিব। পুৱা চন্তক বাগান হেলিপেডত উপস্থিত হোৱাৰ পিছতে তেওঁ নেপালী খুঁটি, সুন্দৰ পুখুৰী, দুৱৰা গাঁও, চুমনি গাঁও আদি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰিব। বানৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে 4 আগষ্টত মুখ্যমন্ত্ৰী

0: শৰ্মাই শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন বান সাহাৰ্য শিবিৰ আৰু ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব।
1: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত আই আই টিৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে দধিয়াৰ 370টা পৰিয়ালক পুনৰ সংস্থাপনৰ আশ্বাস দিয়ে।
2: চাবুৱা সমষ্টি বিশেষকৈ আমাৰ পুৰা দিনজান, ৰহমৰীয়া বা আমাৰ বালিজান, এই গোটেই চেক্টৰটোত যিখিনি গৰা খহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। দুই এদিনতে মই গুৱাহাটীত আই আই টিৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সিটো সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম।
1: উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই কালি বান প্ৰভাৱিত এলেকাসমূহত দূৰসংযোগ সেৱা পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। দূৰসংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনাত তেওঁ যোগাযোগৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বি এছ এন এলৰ মুখ্য মহাপ্ৰবন্ধক বিনীত ছাক্সেনাৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত মুখ্য সচিবগৰাকীয়ে কয় যে সাহায্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপন অভিযান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য দূৰসংযোগ নেটৱৰ্কৰ অতীৱ প্ৰয়োজন। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীকোটাই পৰ্যালোচনা বৈঠকৰ বিষয়ে অৱগত কৰে। বান প্ৰভাৱিত এলেকাসমূহত দূৰসংযোগ ব্যৱস্থা অব্যাহত ৰখাটো নিশ্চিত কৰাৰ বাবে প্ৰযুক্তিগত সম্পদসমূহৰ দ্ৰুত ব্যৱহাৰ আৰু সংস্থাসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ উদ্দেশ্যে কালি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰে ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে se.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আৰম্ভ কৰি জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নটাৰী অধিবক্তা আবু ছালে মহম্মদ জাহাংগীৰে কয় যে মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা যায়। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে কালি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027 বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক প্ৰশিক্ষণ দি থকা হৈছে। বৰপেটা জিলাত স্বগণনাৰ বিষয়ে জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
3: কালিৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা 2027 বৰ্ষৰ লোকগণনা বৰপেটা জিলাতো আৰম্ভ হৈছে। কালিৰ পৰা স্বগণনা যিহেতু আৰম্ভ হৈছে আৰু কালি প্ৰথম দিনতে বৰপেটা জিলাৰ

0: খনৰ কেইবাজনো লোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। আজিৰ পৰা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশেষকৈ ৰাইজৰ মাজত সচেতনতা বৃদ্ধি, লোকপিয়লৰ প্ৰতি ৰাইজৰ প্ৰতি আগ্ৰহ বৃদ্ধি আদিৰ বাবে বিভিন্ন ধৰণৰ প্ৰচাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত চেলফি পইণ্ট থাকিব, বিশেষ বাহনৰ জৰিয়তে গাঁৱে গাঁৱে বা বিভিন্ন অঞ্চলে অঞ্চলে প্ৰচাৰ চলিব, এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপৰি অহা 17 আগষ্টৰ পৰা যি ঘৰে ঘৰে লোকগণনা কৰা হ'ব, তাৰ বাবে ইতিমধ্যে কেইবালানি বৈঠক বা পৰীক্ষণ বৰপেটা জিলাত অনুষ্ঠিত হৈছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হোৱা বুলি লোকগণনা বিভাগৰ পৰা জনোৱা হৈছে। ৰাইজৰ মাজত ইতিমধ্যে সজাগতা বহুখিনি বাঢ়িছে বুলিও লোকগণনা বিভাগৰ দলে জানিবলৈ দিয়ে।
1: ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। এই উপলক্ষে জিলা আয়ুক্ত দিবাকৰ নাথৰ অধ্যক্ষতাত কালি এখন সভা অনুষ্ঠিত হয়। শ্ৰীভূমি জিলাৰ আয়ুক্তই কালি ডিজিটেল স্বগণনা সফলভাৱে সম্পূৰ্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহ্বান জনায়। বিশ্বনাথ জিলাতো স্বগণনা প্ৰক্ৰিয়া কালি আৰম্ভ হয়। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, পল্লৱলোচন দাস, মুনীন্দ্ৰ দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্বগণনাত অংশগ্ৰহণ কৰে। ৰাজ্যৰ তেল আৰু গেছ খণ্ডত কৰ্মৰত কৰ্মচাৰী আৰু শ্ৰমিক সংগঠনসমূহে অহা ছমাহলৈ ধৰ্মঘট বা কৰ্মবিৰতি ঘোষণা কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে দেশৰ তেল আৰু প্ৰাকৃতিক গেছ খণ্ডক জনসাধাৰণৰ অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰাৰ ফলত অসমৰ তেল উদ্যোগতো এই সিদ্ধান্ত সমানে প্ৰযোজ্য হ'ব। এই ঘোষণাৰ ফলত ৰাজ্যৰ তেল আৰু গেছ উৎপাদন, শোধন, পৰিবহণ আৰু বিতৰণৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহে আইনীভাৱে ধৰ্মঘট বা কৰ্মবিৰতিৰ পথ গ্ৰহণ কৰিব নোৱাৰিব। অসম দেশৰ অন্যতম তেল উৎপাদনকাৰী ৰাজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত এই খণ্ডত উৎপাদন ব্যাহত হলে কেৱল ৰাজ্যখনেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ইন্ধন যোগান ব্যৱস্থাত প্ৰভাৱ পৰাৰ আশংকা থাকে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি তেল আৰু গেছ খণ্ড দেশৰ অৰ্থনীতি, উদ্যোগ, পৰিবহণ, চিকিৎসা সেৱা আৰু বিদ্যুৎ উৎপাদনৰ বাবে এটা অত্যাৱশ্যকীয় খণ্ড। সেয়ে এই খণ্ডত সেৱা অব্যাহত ৰখাৰ স্বাৰ্থত ইয়াক জনসাধাৰণৰ অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো দাবী উত্থাপন কৰিবলগীয়া থাকিলে সেয়া আলোচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰিব লাগিব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসৰ উদ্যোগত সমষ্টিটোৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে আয়োজন কৰা দীক্ষা শীৰ্ষক কাৰ্যসূচী শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি উদ্বোধন কৰে। ডাঃ পেগুৱে এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে ইয়াৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাকে ধৰি অন্যান্য চৰকাৰী চাকৰিৰ বাবেও অনলাইন মাধ্যমৰ জৰিয়তে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি প্ৰকাশ কৰে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অহা 10 আগষ্টৰ পৰা ৰাজ্যজুৰি জেলভৰ কাৰ্যসূচী গ্ৰহণ কৰিব। পাঠশালাত কালি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এখন গুৰুত্বপূৰ্ণ কৰ্মীসভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অনাদায় মাননী, পোষণ উদগনিমূলক ধনৰাশি, বকেয়া মাননী, অত্যাধিক কামৰ বোজা হ্ৰাস, কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন জটিলতা আদি সম্পৰ্কে সভাত উদ্বেগ প্ৰকাশ কৰা হয়। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এই দাবীসমূহ পূৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি গ্ৰহণ কৰিবলগীয়া আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কেও সভাত আলোচনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সম্পৰ্কে মতামত আগবঢ়ায়। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে কালি নিশা ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত তালাচী অভিযান চলাই 90.1 গ্ৰাম হেৰইন জব্দ কৰে। আৰক্ষীয়ে দুগৰাকী মহিলা সৰবৰাহকাৰীক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলা দুগৰাকী বোকাজানৰ ৰিম্পা হাজৰিকা আৰু বকুৰ অঞ্জু বিবি বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। এঘাৰ দিন বিভিন্ন শিতানত তুমুল প্ৰতিদ্বন্দ্বিতাৰ পাছত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি পৰে। চাৰ্লছ তৃতীয়ক প্ৰতিনিধিত্ব কৰা প্ৰিন্স এডৱাৰ্ড ডিউক অৱ এডিনবাৰ্গে আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ অন্ত পৰা বুলি ঘোষণা কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ভাৰতক পতাকা আৰু বেতন অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। ভাৰতে এইবাৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থানত থাকে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল ভ্ৰমণ, গ্লাছগোৰ ৰূপৰ পদক লাভলীনাৰ বানপীড়িত

0: সাহিত্যসকললৈ উৎসৰ্গা। বান প্ৰভাৱিত অঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ ভয়াৱহ প্ৰদূষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতে জাজিৰ গজলাসত্ৰত সাঁচিপাতৰ পুথি নষ্ট হোৱাৰ বাতৰিটো 250খন সাঁচিপতীয়া পুথি নষ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। লাভলীনা বৰগোহাঁয়ে গ্লাছগো কমনৱেলথ গেমছত জয় কৰা ৰূপৰ পদক ৰাজ্যখনৰ বানপীড়িতলৈ উৎসৰ্গা কৰা বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে 600 মিলিয়ন মেট্ৰিক টন তেল গেছ উৎপাদনৰ লক্ষ্যৰে ভাৰতে সমুদ্ৰত তেল অন্বেষণ কৰাৰ বাতৰিটো অমৃতৰ সন্ধানত ভাৰতৰ সমুদ্ৰ মন্থন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিত স্থান দিছে। দৈনিক অসম কাকতে ৰাজ্যখনৰ বিভিন্ন নৈকাষৰীয় অঞ্চলত বিশেষভাৱে কোনো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নথকা বাতৰিটো বানৰ মাজতে ৰাজ্যত খহনীয়াৰ বিপদ ঘণ্টা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে অসমীয়া প্ৰতিদিন কাকতে প্ৰধানমন্ত্ৰীয়ে নিচাযুক্ত যুৱ বিকশিত ভাৰত অভিযান মুকলি কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যখনত অভিলেখ সংখ্যক জি এছ টি সংগ্ৰহ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপিয়লৰ স্বগণনাত সকলো লোককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে বান প্ৰভাৱিত অঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ ভয়াৱহ প্ৰদূষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ৰূপজ্যোতি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন। মুখ্য সচিব ৰবি কোটাৰ বান প্ৰভাৱিত এলেকাত দূৰসংযোগ সেৱাৰ পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰম্ভ। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি। 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে ভাৰত চতুৰ্থ স্থানত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2 लाख करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम अनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालू खेती नष्ट है, नष्ट होले तो जो पैसा दे तो ना हमारे लाभ है, बाकी खेतियों को लेते लाभ तो पाने आम जेने पाल
2: खरीफ फसल बीमार बाबे शीघ्र पंजीकरण कराओ।
3: बैंक शाखा बीमा कंपनी कृषि ऋण समिति जनसेवा केन्द्र सहित जोगाजोग करक।
2: फसल बीमा सम्बन्धे तथ्य पातिर बाबे हेल्पलाइन नंबर 144-47 लई कॉल करक।
4: फसल बीमा कराओ, सुरक्षा कवच पाओक।
5: जिलार रेहरूप।
6: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো মৰিগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে মৰিগাঁৱৰ পৰা সংবাদদাতা ডালিম ফুকন। মৰিগাঁও জিলা প্ৰশাসনে টাটা ইলেক্ট্ৰনিক্সৰ সহযোগত যোৱা 24 জুলাইত স্বাস্থ্য, শিক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত একাধিক জনকল্যাণমূলক আঁচনি উদ্বোধন কৰে। জাগীৰোড মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা সন্মিলনৰ কক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীয়ে আনুষ্ঠানিকভাৱে আঁচনিসমূহ উদ্বোধন কৰে। এই সম্পৰ্কে আমাৰ সংবাদদাতা ডালিম ফুকনৰ এক প্ৰতিবেদন।
7: অনুষ্ঠানত মৰিগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী অনুসূয়া শৰ্মাই আদৰণীয় ভাষণ প্ৰদান কৰি জিলা প্ৰশাসন আৰু টাটা ইলেকট্রনিক্সর মাজর সহযোগিতার জড়িয়ে জেলাখনত বহুমুখী উন্নয়নমূলক পদক্ষেপ গ্রহণ করা হয়েছে বলে উল্লেখ করে। টাটা ইলেকট্রনিক্সর CSR বিভাগের শ্রীমতী ধরিত্রী বরগোহাঁয়ে উদ্বোধন করা আসনি সমূহের উদ্দেশ্য আর রূপায়ণ সম্পর্কে বিস্তৃত অবলোকন আগবায় টাটা ইলেকট্রনিক্সর আঞ্চলিক ইকোসিস্টেমর মুরব্বী বিষয়া শ্রীমতী শাশ্বতী শর্মা বরঠাকুর আর প্রকল্প মুরব্বী শ্রী আশিষ সতীশ কুমার মিশ্রয় সাময়িক।

0: অংশীদাৰিত্ব, সামাজিক দায়বদ্ধতা আৰু জনসম্পৃক্ততাৰ জৰিয়তে বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েচন নেতাৰ উপদেষ্টা শ্ৰী বিদ্যানন্দ বৰকাকতিয়ে অসমৰ চাহ উদ্যোগৰ ঐতিহ্য আৰু সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি প্ৰজেক্ট চামিলিৰ জৰিয়তে চাহ জনগোষ্ঠীৰ মহিলাসকলৰ ক্ষমতায়নক আদৰণি জনায়। জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তিৱাৰীয়ে নিজৰ ভাষণত কয় যে চৰকাৰ, উদ্যোগ প্ৰতিষ্ঠান আৰু সমাজৰ সমন্বিত সহযোগিতাৰ জৰিয়তেই অনুভূতিমূলক আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিব পাৰি। টাটা ইলেক্ট্ৰনিক্সৰ সহযোগত ৰূপায়ণ কৰা এই পদক্ষেপসমূহে স্বাস্থ্যসেৱা, শিক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত জিলাখনৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযানৰ অধীনত যক্ষ্মা ৰোগীসকললৈ আগবঢ়োৱা সহযোগিতা স্বীকৃতিস্বৰূপে স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডক্টৰ শৈলেন্দ্ৰ বৰ্ধন বৰাই টাটা ইলেক্ট্ৰনিক্সৰ নিক্ষয় মিত্ৰৰ প্ৰমাণ পত্ৰসমূহ প্ৰদান কৰে। শিক্ষা খণ্ডত জাগীৰোডৰ ন খোলা উচ্চ মাধ্যমিক বিদ্যালয়, বাপুজী উচ্চ বিদ্যালয়, জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোপালকৃষ্ণ উচ্চ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ লক্ষ্মী ডেকা উচ্চ বিদ্যালয়ত শৌচাগাৰ, মধ্যাহ্ন ভোজন পাকঘৰ আৰু ভোজনালয়ৰ স্মাৰ্ট শ্ৰেণীকক্ষ, টেম পৰীক্ষাগাৰ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, গ্ৰীণ বোৰ্ড আৰু শ্ৰেণীকক্ষৰ আচবাব পত্ৰ আদি উন্নয়নমূলক সুবিধা প্ৰদানৰ আঁচনি উদ্বোধন কৰা হয়।
1: ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত 15-দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাসমূহৰ 30 জুলাইত সামৰণি পৰে। এই সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: জিলাখনৰ প্ৰায় 300 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাসমূহৰ সত্ৰীয়া নৃত্য, বিহু নৃত্য, তিৱা লোকনৃত্য, আধুনিক নৃত্যকে আদি কৰি কবিতা আবৃত্তি, মুকাভিনয়, নাটকৰ উপৰিও ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাত আয়ত্ত কৰা বিষয়সমূহৰ ওপৰত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ উৎসাহ উদ্দীপনাবোৰক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
1: মৰিগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সংস্থাৰ 26 জুলাইত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সাম্প্ৰতিক সময়ত অসমৰ, বিশেষকৈ উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আদি জিলাত হোৱা প্ৰলয়ংকাৰী বানত সংঘটিত ব্যাপক ধনজনৰ ক্ষতিত গভীৰ শোক প্ৰকাশ কৰা হয়। সভাই বানত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই সম্পৰ্কে আমাৰ সংবাদদাতা ডালিম ফুকনৰ এক প্ৰতিবেদন।
0: সভাই এনে অভাৱনীয় দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ আৰু দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। বানপীড়িত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি মৰিগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সংস্থাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে 10,000 টকাৰ চেক আগবঢ়াবলৈ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে।
1: আজিৰ জিলাৰ ৰেহৰূপ ইমানেই। কাইলৈ পুৱা পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল ডালিম ফুকন।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়া হৈছে চিত্ৰগীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক তৰামাই ছবিৰ গীত দীপেন বৰুৱাৰ কণ্ঠত, সংগীত ৰমেন বৰুৱাৰ, গীতৰ কথা কেশৱ মহন্তৰ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক কহি প্যাৰ না হো যায় ছবিৰ গীত কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ কণ্ঠত, সংগীত হিমেশ ৰেশমীয়াৰ।

0: অংগ দানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগ দানে শৰীৰটো বিকৃত নকৰে। অংগ দানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগ দানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগ দানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেল।

0: উপস্থিত আঞ্চলিক অংগ আৰু কলা সংৰূপণ সংস্থা ৰত গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
1: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অশোকা ছবিৰ গীত, চিত্ৰা আৰু সংগীসকলৰ কণ্ঠত সংগীত, অনু মালিকৰ গীতৰ কথা গুলজাৰৰ।

অশোকা ছবিৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক সুন্তৰা ছবিৰ গীত, দীপেন বৰুৱা আৰু নীলিমা খাতুনৰ দ্বৈতকণ্ঠত, সংগীত ৰমেন বৰুৱাৰ।

0: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক

গেংষ্টাৰ ছবিৰ গীতটি শুনিলে অভিজিতৰ কণ্ঠত। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক পূজা ছবিৰ গীত অৰুণ দাস আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠত। সংগীত ভূপেন উজিৰৰ, গীতৰ কথা হেমন্ত দত্তৰ।

যা ছবিৰ অৰুণ দাস আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক নিউয়ৰ্ক ছবিত মোহিত চৌহানৰ কণ্ঠৰ গীত, সংগীত প্ৰীতমৰ, গীতৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ।

চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনোৱা হওক ধৰ্মকাই ছবিৰ গীত, জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ দ্বৈতকণ্ঠত। সংগীত জয়ন্ত হাজৰিকাৰ, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু হাতে বাতে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাবচোন।
3: নাম মাহবল হক।
2: আপুনি ক'ত থাকে?
3: হেঙেৰাবাৰী।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: চব্জি দোকান।
2: কিমান বছৰ হ'ল গুৱাহাটীত চব্জি দোকান দিয়া?
3: হ'ল 3 বছৰমান হ'ল।
2: ইয়াৰ আগতে কি কৰি আছিলে?
3: আগতে ঘৰতে খেতি বাতি আছিল, খেতি বাতি কৰিছিলোঁ।
2: কি খেতি কৰিছিল?
3: এনে চব্জি খেতি আছে।
2: আপোনাৰ ঘৰ ক'ত আছিলে?
3: আমাৰ ঘৰ আছে মঙলদৈ।
2: আপোনাৰ ঘৰত কোন কোন আছে?
3: মা দেউতা ভাই আছে, সৰু ভাইটি আছে, মই ডাঙৰ ভণ্টি আছে।
1: মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, দৈনন্দিন জীৱনত মোবাইলটো কিমান প্ৰয়োজন সেয়াটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, তথাপিও আপুনি কি ভাবে সৰু মোবাইলটোৱে আমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছে? এই মোবাইলটোৱে ভাল কৰিছে নে বেয়া কৰিছে?
3: মোবাইলটো আজিকালি ভালো হৈছে বেয়া হৈছে।
2: কি ভাল হৈছে আৰু কি বেয়া হৈছে?
3: সৰু ল'ৰা ছোৱালীৰ মোবাইল লৈ কিছু অলপ সেই হৈছে আৰু কিছুমান ভালো হৈছে।
2: আপোনাক যদি কওঁ এটা দিন আপুনি মোবাইল অবিহনে থাকিব লাগিব, তেতিয়াহ'লে আপুনি পাৰিবনে থাকিব?
3: থাকিব পৰা যাব, এইটো ডাঙৰ কথা নহয়।
2: তেতিয়াহ'লে আপুনি ইমান মোবাইল বেছি নাচায়?
3: চাওঁ, কেতিয়াবা চাওঁ, কিবা কাম চাম ৰেষ্ট পালে চাওঁ।
2: বেছিভাগকে দেখা পাওঁ যেতিয়া কাষ্টমাৰ নাথাকে তেতিয়া মোবাইলটোকে চাই সময়খিনি কটায়, গতিকে আপুনি তেনেকুৱা কৰেনে?
3: কাষ্টমাৰ নাথাকিলে এনে বহি থকাতকৈ আৰু

0: ক'বলৈ চোৱা যায়।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি কাৰ গীত শুনিব বিচাৰিব?
0: জুবিন গাৰ্গৰ গান।
1: ঠিক আছে, ধন্যবাদ।

0: নমস্কাৰ, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আপোনাৰ পৰিচয়টো জনাব।
1: হয়, মোৰ নাম প্ৰিয়ংকা ঠাকুৰীয়া, মই গুৱাহাটীতে থাকোঁ।
0: হয়, আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত?
1: বৰ্তমান মই ষ্টুডেণ্ট হয়, মই BEd কৰি আছোঁ আৰু লগতে মোৰ ফাউণ্ডেশ্যন এটা আছে, গতিকে ফাউণ্ডেশ্যনটো মই চলাই আছোঁ।
0: হয়, বৰ্তমান আমি সকলোৱে গম পাইছোঁ যে অসমখনত বানপানী কিদৰে জুৰুলা কৰি পেলাইছে। প্ৰতি বছৰে বানপানী হয়, প্ৰতি বছৰে অসমৰ মানুহখিনিয়ে ঘৰ সপোন সকলো বানপানীয়ে উটুৱাই লৈ যায়। গতিকে এই বিষয়ে আপুনি কি ভাবে?
1: হয়, যিহেতু আমি দেখিয়ে আছোঁ যে আপুনি যেনেকৈ ক'লে যে প্ৰতি বছৰে বানপানীয়ে আমাৰ অসমখনত জুৰুলা কৰিয়ে আছে, যিহেতু আমাৰ অসমখন তেনেকুৱা এটা লোকেশ্যনত আছে, বানপানী হোৱাটো স্বাভাৱিক। কিন্তু তাৰ মাজতে আমি মানুহখিনিও যথেষ্ট পৰিমাণে সতৰ্ক হ'ব লাগে। ধৰক আমি ঘৰ বনাওঁতেও চাব লাগে বহুতখিনি বস্তু, হয়নে? এতিয়া বৰ্তমান যিহেতু আমি দেখিছোঁ শিৱসাগৰত কেনেকুৱা এটা পৰিস্থিতি হৈছে, তাত যদিও এতিয়া বানপানী প্ৰাকৃতিক দুৰ্যোগ বুলি কওঁ, কিন্তু বৰ্তমান সময়ত জানো বানপানী প্ৰাকৃতিক দুৰ্যোগ হৈ আছে, কেতিয়াও নাই। মানুহৰো যথেষ্টখিনি ভুল বা তেনেকুৱা আছে বাৰু। এতিয়া বানপানীৰ যি সমস্যা হৈছে দেখিছো বাৰু, মই এই যিটো ফ্লাড তাত মই নিজেও গৈছো মানুহখিনিক যিমান পাৰো সহায় কৰিবলে। তাত মই মানুহখিনিৰ অৱস্থা দেখি ইমানেই বেয়া লাগিছে, কাৰণ তাত নিজৰ তেওঁলোকে সৰু সৰুকে বনোৱা সেই ঘৰখন তেওঁলোকৰ আজি পানীত উটি গৈছে, ভাঙি গৈছে, হয়নে? জীৱ জন্তু আত্মীয় মানুহখিনিক